আচলতে খানাটো হৈছে মং সুলেখা দেৱৰ মাং বি নিখুক্ত ৰিচাপজে ৰিচামং ন নৰখনা বাইকা ফাইদে হানহাই দেৱজং ৰিচামং খানানে ফাচিংগ থানলায়ানে অজৰাবো সেনখানালানে বিৰল জমাতিয়া বি নিখুক্ত ৰিচাপজা ৰিচামং